0: आओ हेके खापने मारे किसी कोक दुगो सबतों नाई करना हेके और जरो नाई करना हेलो
1: हेलो मेरा दिवर काहम
0: हाँ सदी ब्रिजेस बोर समुंखना ने मुसुंग ने
1: हाँ याग रो बाई खादारा रोमे इच्छन बाजे ने मन बाजे ना रोई ताबो बो इच्छन बाजे ने रोमे रे मन बाजे बेला चेना खाम बाई चेना खादा
0: दा साड़ी ब्रिजेस बोर समुंखना ने मुसुंग ने আশা বুঝলে সাব সাইজে মান নেন সাবনি ভিক সাইজে মান ব্রিজেস ববগ্রা বসংনি ন খরকচা সিনি যে মিউজিক কম্পোজ খাইনাই আর দি বর্মন নি ভিক আংখা আশা বুঝলে হাসি দো এঙ্কে বাইনি কাইজাখা সিনি আর দে বর্মন আর দে বর্মন বাইনি কাইজাখা এঙ্কে আবন বিশুঙ্গ খরকসা আংখা আশা বুঝলে দো এঙ্কে ইয়ং বঙ্গ মিউজিক কম্পোজ খাইও ইয়ং আশা বুঝলে হেঙ্কা বা রসাবো আমার বাঙালি সঙ্গে তিনিও আংখে খাতুং মানে খা খা মানে